এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল, গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন সন্দৰ্ভত আজি ফাষ্ট ট্ৰেক আদালতত শুনানি গ্ৰহণ, কংগ্ৰেছ নেতা ভি ডি সাথীছনৰ আজি কেৰালমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব দ্য পোলাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰা হৈছে। দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ অৱদান তথা দূৰদৰ্শী নেতৃত্বৰ স্বীকৃতিস্বৰূপে শ্ৰীমোদীলৈ এই সন্মান আগবঢ়োৱা হৈছে। এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ 31 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে কালি ছুইডেনলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা নিশা গোথেনবাৰ্গত দেশখনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত কালি দুয়োগৰাকী নেতাই ভাৰত ছুইডেন সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ বৃদ্ধি কৰাত সন্মতি প্ৰকাশ কৰে। তেওঁলোকে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, মহাকাশ, উন্নত প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, লঘু আৰু মজলীয়া উদ্যোগ, গৱেষণা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক আদিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। 5খন দেশ ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নৰৱেলৈ যাব আৰু তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলন আৰু দ্বিপাক্ষিক আলোচনাত অংশ ল'ব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা পঞ্চম হেৰল্ড আৰু ৰাণী সন্নাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ইয়োনাছ গৰ ষ্টৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমোদীৰ লগতে ভাৰত নৰৱে ব্যৱসায় আৰু গৱেষণা সন্মিলনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে ভাৰত নৰৱে সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি বাণিজ্য আৰু বিনিয়োগ, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি তথা স্বচ্ছ আৰু সেউজ প্ৰযুক্তি আৰু সমুদ্ৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব। গুৰুতৰ প্ৰদূষণজনিত সমস্যা সৃষ্টি কৰা গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে প্ৰস্তুত কৰা 2026 চনৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে পৰিৱেশ সুৰক্ষা আইনৰ অধীনত জিলা আয়ুক্তসকলক গোটা আৱৰ্জনা ব্যৱস্থাপনা নিয়মাৱলী বলবৎ কৰাৰ কৰ্তৃত্ব আৰু ক্ষমতা প্ৰদান কৰি অলপতে দিয়া এটা ৰায়ৰ পাছত মুখ্য সচিব ডঃ ৰবি কোটাই শেহতীয়াকৈ জিলা আয়ুক্তসকললৈ এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি জিলা আয়ুক্তসকলক তেওঁলোকৰ অধীনৰ এলেকাসমূহত গোটা আৱৰ্জনা নিষ্কাশনৰ বাবে থকা আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে প্ৰতি 3 মাহৰ মূৰে মূৰে নগৰীয়া আৰু গ্ৰাম্য স্থানীয় নিকায়সমূহৰ কাম কাজৰ পৰ্যালোচনা কৰি মুখ্য সচিবলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব। জিলা আয়ুক্তসকলে পৌৰ নিগম নিকায়ৰ লগতে পঞ্চায়তসমূহে 4 প্ৰকাৰৰ আৱৰ্জনা পৃথকীকৰণকে ধৰি দীৰ্ঘদিনৰ পৰা জমা হৈ থকা আৱৰ্জনা নিষ্কাশন নিশ্চিত কৰিব লাগিব। ইয়াৰ বাবে পৌৰ নিগম নিকায় আৰু পঞ্চায়তসমূহক 60 দিনৰ ভিতৰত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সময়সীমা তথা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুতৰ বাবে নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা জামিন আবেদন

0: সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বৰ্ষৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্ট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা ভি ডি সাথীসনে আজি কাৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শ্ৰীসাথীসনে তেওঁৰ শপত গ্ৰহণৰ পূৰ্বে কালি সন্ধিয়া 21জনীয়া UDF মন্ত্ৰীসভা ঘোষণা কৰে। এই মন্ত্ৰীসভাত সাথীসনকে ধৰি 14জনে প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক মন্ত্ৰীসকলৰ তালিকা অৰ্পণ কৰি শ্ৰীসাথীসনে UDFৰ আটাইকেইজন সদস্যই একেলগে শপত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যখনত কংগ্ৰেছ মুখ্যমন্ত্ৰী পদকে ধৰি 11টা মন্ত্ৰীপদ লাভ কৰাৰ বিপৰীতে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে 5টা মন্ত্ৰীপদ লাভ কৰে। কেৰালা কংগ্ৰেছ, RSP, কেৰালা কংগ্ৰেছ আৰু CMPয়ে এটাকৈ মন্ত্ৰীপদ লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাক মৌচুমীৰ প্ৰভাৱত বিগত দিনকেইটাত ধুমুহা গাজনিৰে প্ৰবল বৰষুণ হোৱাৰ ফলত বহু অঞ্চল জলমগ্ন হোৱাৰ লগতে জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। কোকৰাঝাৰ জিলাত কালি সন্ধিয়া অহা প্ৰবল ধুমুহা বৰষুণে বহু ঘৰ দুৱাৰ, শস্যৰ লগতে ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি কৰে। ধুমুহাত কোকৰাঝাৰ আৰক্ষী চকীৰ চৌহদত থকা পুৰণি ৱায়াৰলেছ টাৱাৰটো ভাঙি পৰে। বিভিন্ন অঞ্চলত বৃহৎ বৃহৎ গছ উভালি পৰাৰ ফলত কেইবা ঘণ্টালৈ যাতায়াত ব্যাহত হৈ পৰে। তদুপৰি ধুমুহাত বৈদ্যুতিক খুঁটা আৰু তাঁৰ ছিঙি পৰাত বহু অঞ্চলত বিদ্যুৎ যোগানো ব্যাহত হৈ পৰে। জিলাখনত ধুমুহা বৰষুণত ক্ষয় ক্ষতি সন্দৰ্ভত আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে এইদৰে কয়।
1: ধুমুহা আৰু বৰষুণে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতি সাধন কৰে। এই ধুমুহা বৰষুণত ঘৰ দুৱাৰ, গছ, ফচল আৰু ৰাজহুৱা সম্পত্তিৰ ওপৰত ব্যাপক প্ৰভাৱ পৰে। কোকৰাঝাৰ টাউনৰ সদৰ পুলিচ ষ্টেচনৰ ভিতৰত থকা পুৰণি ৱায়াৰলেছ টাৱাৰখন প্ৰবল বতৰত ভাঙি পৰে। লগতে পুৰণি পাৱাৰ হাউচ বিল্ডিঙৰ টিনৰ ছাল উৰি যায়, যিখন EPDCLৰ কণ্ট্ৰল ৰুম হিচাপে ব্যৱহাৰ কৰা হয়। ধুমুহাত বিদ্যুতৰ খুঁটি তাঁৰ ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত অনেক ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। এই ধুমুহা বৰষুণত জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিৰ খবৰ পোৱা যায়।
0: এডভান্টেজ অসম শীৰ্ষক বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ অধীনত প্ৰকল্পসমূহৰ 60% ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। অসমে লাভ কৰা 5,00,000 কোটি টকাৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰ ভিতৰত 3,00,000 কোটি টকাৰো অধিক শিতানত প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰকল্পসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী হলে অসমৰ বাবে যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালত 1,250 বৰ্গ কিলোমিটাৰ ভূমি দখলমুক্ত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ অবৈধভাৱে দখলীকৃত ভূমিত চৰকাৰে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। যোৱা শনিবাৰে কামৰূপ জিলাৰ আমিনগাঁও অঞ্চলত উচ্ছেদ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ, গুৱাহাটীৰ জলবোৰ্ড আৰু অমৃত আদি সংস্থাসমূহৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ খতিয়ান লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই গুৱাহাটীকে ধৰি ৰাজ্যৰ চহৰসমূহৰ প্ৰতিগৰাকী নাগৰিকৰ সুবিধা সুনিশ্চিত কৰি বিশুদ্ধ খোৱাপানী, কৃত্ৰিম বান ব্যৱস্থাপনা, অনাময় আদি গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ সংস্থাসমূহক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে গুৱাহাটীত দেশৰ ভিতৰতে এখন অন্যতম আধুনিক আৰু সৰ্বাংগ সুন্দৰ মহানগৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে। মধ্য অসমৰ অন্যতম প্ৰধান চহৰ নগাঁৱৰ ৰাজপথসমূহ অধিক পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে নগাঁও পৌৰসভাই শেহতীয়াকৈ

0: কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীকে মুখ্য কৰি আন 108গৰাকী লোকে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। পাছত ডঃ ভূপেন হাজৰিকাই অঞ্চলৰ সংস্কৃতি আৰু অসমৰ সাৰ্বজনীন কৃষ্টি সংস্কৃতি প্ৰতিফলিত হোৱাকৈ এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় 5,000 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাৰ পাছত অসমীয়া জাতিৰ আত্মপৰিচয়, চৰ চাপৰিৰ অসমীয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ সন্দৰ্ভত এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে চৰ চাপৰিবাহিক ন অসমীয়া কোৱাৰ পৰিৱৰ্তে অসমীয়াহে কব লাগে বুলি আহ্বান জনায়। মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে চৰ চাপৰি অঞ্চলৰ বাসিন্দাসকলে অসমৰ গ্ৰামীণ অৰ্থনীতিৰ বিকাশৰ অৰ্থে আগবঢ়োৱা অৱদানৰ আলোকপাত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক 5 উইকেটত পৰাস্ত কৰে। দিল্লী কেপিটেলছে 194 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 2 বলত 5 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 56 ৰাণ কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ধ্ৰুৱ জুৰেলে সৰ্বাধিক 53 ৰাণ কৰে। দিল্লীৰ হৈ 4টা উইকেট দখল কৰা মিচেল ষ্টাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত কালি বিয়লি ধৰমশালাত অনুষ্ঠিত আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে পাঞ্জাব কিংছক 23 ৰাণত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। প্ৰতিযোগিতাত আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 5-দেশীয় ভ্ৰমণ তথা কালি ছুইডেনৰ সৰ্বোচ্চ সন্মান ৰয়েল অৰ্ডাৰ অব পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছেৰে বিভূষিত হোৱাৰ খবৰে আজি বাতৰি কাকতসমূহত গুৰুত্ব লাভ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে ছুইডেনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত মোদী 17খন চুক্তিত স্বাক্ষৰ ভাৰত নেডাৰলেণ্ডৰ আৰু অসমে প্ৰতিদিন কাকতে নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি ছুইডেনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আকাশমাৰ্গত বায়ুসেনাৰ নিৰাপত্তা বিমানবন্দৰত মোদীক আদৰণি প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰ্চনৰ শিৰোনাম দিছে। নেডাৰলেণ্ডছৰ সামাজিক অনুষ্ঠানত ডিঙিত আৰোনাই লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শীৰ্ষক বাতৰি এটাক দৈনিক অসম কাকতে আগস্থান দিছে। অসম ভ্ৰমণলৈ অহা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ডাঃ মোহন ভাগৱতক মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাতৰ বাতৰি এটা আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক সুদৰ্শনালয়ত RSSৰ মুৰববী মোহন ভাগৱতৰে ৰুদ্ধতাৰ বৈঠক হিমন্ত বিশ্বৰ মন্ত্ৰীসভা গঠনৰ পৰামৰ্শ নে সৌজন্যমূলক সাক্ষাৎ একেটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত সুদৰ্শনালয়ত RSS প্ৰধানৰ সৈতে মুখ্যমন্ত্ৰী ৰুদ্ধতাৰ বৈঠক শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে অন্ধ্ৰপ্ৰদেশৰ উদ্ধৃতিৰে জনসংখ্যা তথা পৰিয়াল পৰিকল্পনাক লৈ ভাৰতৰ ভিন ভিন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিসমূহক সামৰি বিশ্লেষণাত্মক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শিৰোনাম হোৱাই চন্দ্ৰবাবু নাইডু এনাউন্সড ইনচেণ্টিভছ ফৰ থাৰ্ড এণ্ড ফৰ্থ চাইল্ড। নিয়মীয়া বাৰ্তা কাকতে এডভান্টেজ আছাম 2.0ত অসমে 5 লাখ কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা তথা সম্পাদিত চুক্তিৰ 60% ৰূপায়ণৰ উন্নত পৰ্যায়ত থকা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ ৰন্ধন গেছ ভাৰতলৈ অনাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ভেজেল কেৰিং 20K টন LPG ৰিচেছ গুজৰাট পৰ্ট শিৰোনাম দিছে। আহক আমি এতিয়া বাতৰি মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিয়াৰ লগতে অসমৰ কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গোথেনবাৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰ্চনৰ বৈঠক, শ্ৰীমোদীলৈ ছুইডেনৰ সৰ্বোচ্চ সন্মান প্ৰদান, গোটা আৱৰ্জনা ব্যৱস্থাপনা

নিয়মাৱলী বলবৎ কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ জাৰি। কংগ্ৰেছ নেতা ভি ডি সাথীজনৰ আজি কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 5 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণ ব্যৱস্থা পৰ্যালোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাৰ অন্তত ডঃ শৰ্মাই সামগ্ৰীৰ মূল্যৰ ভাৰসাম্য ৰাখিবলৈ আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ইয়াৰ মাজত জিলা আয়ুক্তৰ নেতৃত্বত 3-4 দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহান, দোকান আৰু পাইকাৰী বিপণীসমূহত খুচুৰা তথা পাইকাৰী মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰা, জিলা আয়ুক্ত চেম্বাৰ আৰু বাণিজ্যিক সংস্থাসমূহৰ মাজত সাপ্তাহিক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিবলৈ দিয়া নিৰ্দেশ অন্যতম। তদুপৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণৰ আঁসোৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজনত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে অস্বাভাৱিক মূল্যৰ ক্ষেত্ৰত বাণিজ্যিক অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যবাসীৰ প্ৰতিটো সমস্যা সমাধান কৰাত চৰকাৰ সদায় সংকল্পবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দৃঢ় স্থিতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও এই অনুষ্ঠানত উপস্থিত থাকিব। কাইলৈৰ বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি ব্ৰহ্মপুত্ৰ বৰ্ডৰ সামগ্ৰিক কাম কাজ মূল্যায়ণ কৰা হ'ব। তদুপৰি বহনক্ষম জল সংৰক্ষণৰ প্ৰচাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত আৰু থলুৱা জল ব্যৱস্থাপনা পদ্ধতি সম্পৰ্কীয় গ্ৰন্থ আৰু তথ্যচিত্ৰ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ এই উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ পুনৰ গঠনৰ পাছত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি পেট্ৰলিয়ামজাত সামগ্ৰী মজুত আছে আৰু ৰাজ্যখনত যোগান সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় তেল নিগম লিমিটেডে আজি এই বিষয়ে প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক আৰু ৰাজ্যিক মুৰববীয়ে আজি এই বিষয়ে সদৰি কৰি কয় যে টাৰ্মিনেল আৰু ডিপোৰ পৰা আৰম্ভ কৰি খুচুৰা বিপণীলৈকে ইন্ধনৰ যোগান প্ৰক্ৰিয়াত কোনো ব্যাঘাত সৃষ্টি হোৱা নাই। প্ৰতিষ্ঠানটোৱে জনসাধাৰণক ইন্ধনৰ নিৰৱচ্ছিন্ন যোগানৰ বিষয়ত নিশ্চিত হৈ থকাৰ লগতে আতংকিত নহবলৈ আহান জনায়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত গাঁৱত আজি মেঘালয়ৰ একাংশ লোকে কৃষি কাৰ্য কৰিবলৈ অহাক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ততালিকে আৰক্ষীৰ লোক মোতায়েন কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সীমান্ত অঞ্চলৰ ভূমিত মেঘালয়ৰ লোকে খেতি কৰা সন্দৰ্ভত পশ্চিম কাৰ্বি আংলঙৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল যদিও এই আলোচনা বিফল হয়। আজি জিলা প্ৰশাসন আৰু আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জিলা আয়ুক্ত প্ৰীতি কুমাৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে।
1: Level meeting between the villagers of Tapat and villagers of Lapangap of Meghalaya happened. The meeting just concluded. Whatever decision that has been taken in that particular meeting will be shared with you if there is a press release. Else, subsequent meetings might also happen with respect to this particular matter. At this point of time, whatever agreement they had, whatever discussion with respect to cultivation or plantation they had, they have already discussed in that particular meeting. And no conclusion could be arrived at in that particular meeting.
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় অহা 28 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে শেখৰ জ্যোতি গোস্বামীৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 28 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত বিশেষ তদন্তকাৰী গোটে বিগত বছৰৰ 2 অক্টোবৰত শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰে পৰা হাফলং উপ কাৰাগাৰত থকা অভিযুক্তগৰাকী জামিন বিচাৰি বৰ্তমান আদালতৰ দ্বাৰস্থ হৈছে। ফাষ্টট্ৰেক আদালতে ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল। ইয়াৰ পাছত শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে অহা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সন্দৰ্ভত ৰায় দিব।

0: এই শুনানি সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
1: শেখৰ শৰ্মাৰ বেইলৰ হিয়াৰিং আছিলে, তো আজি তেখেতৰ বেইলৰ যিখিনি হিয়াৰিং আছিলে সেইখিনি সম্পন্ন হ'ল আৰু বাকী অহা 28ত বেইল হিয়াৰিঙৰ অৰ্ডাৰটো মানে ৰিজাৰ্ভ ৰাখিছে আপোনাৰ কৰ্টে। বৰ্তমানলৈ কাৰেণ্ট ছিটুৱেশ্যনত যি শেখৰ যিখিনি জামিন বিচাৰে শেখৰৰ হিয়াৰিংটো হৈ গ'ল আৰু এটা বেইল পেণ্ডিং আছে আপোনাৰ অনাৰেবল হাইকৰ্টত, সেইটো আপোনাৰ মহন্তই ফাইল কৰিছে, তো এইটো অহা 22 তাৰিখে আৰু কেছটো হিয়াৰিং আছে। মেইন আমাৰ 26ত আছে চাৰ্জ হিয়াৰিঙৰ অৰ্ডাৰটো হ'ব, সেইদিনা আপোনাৰ গোটেই যিকেইজন 7 জন একিউজ আছে, তো একিউজৰ এগেইনষ্ট যিকেইটা চাৰ্জ আছে, চাৰ্জ মানে যিকেইটা চাৰ্জশ্বীটত পুলিচে চাৰ্জ লগাইছে সেইকেইটা চাৰ্জ কোৰ্টত এডমিচিবল হ'বনে নহয় সেইটো অনাৰেবল জাষ্টিছে এদিনা ডিচাইড কৰিব যে এইকেইটা চাৰ্জ আমাৰ লাগিব, আৰু যদি সেইকেইটা চাৰ্জ লাগে 26ত যেতিয়া চাৰ্জ যদি ফ্ৰেম কৰে অনাৰেবল জাষ্টিছে তেতিয়া সেইখিনি অৰ্ডাৰ আপোনাৰ এভিডেন্সত গুচি যাব।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
2: জনজাতীয় লোকসকলৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে যোগ্য হিতাধিকাৰীক প্ৰাপ্য সুবিধা প্ৰদানৰ বাবে বিভিন্ন জিলাত জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। ডিব্ৰুগড় জিলাত আজি দেশজোৰা এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত অভিযানৰ ৰূপায়ণ কৌশল, আন্তঃবিভাগীয় সমন্বয়, প্ৰসাৰ কাৰ্যসূচী আৰু নথিপত্ৰ প্ৰস্তুতকৰণ সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ অধীনত গছপুলি ৰোপণ অভিযান, ক্ষেত্ৰভিত্তিক গাঁও পৰিদৰ্শন, জনশুনানি তথা অভিযোগ নিষ্পত্তি, স্বাস্থ্য শিবিৰ, প্ৰতিষেধক প্ৰদান শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মৰিগাঁও জিলাত আয়ুক্ত কাৰ্যালয়ত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অভিযানৰ অধীনত অহা 25 মেলৈকে ভালেমান সজাগতা আৰু কল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অভিযানৰ অংশ হিচাপে ৰক্তদান শিবিৰ, স্বাস্থ্য শিবিৰ আৰু গছপুলি ৰোপণ অভিযান ৰূপায়ণ কৰা হ'ব। যোগ্য হিতাধিকাৰীসকলক বিভিন্ন সুবিধা প্ৰদান কৰাৰ বাবে জিলাখনৰ 4টা উন্নয়নখণ্ড কপিলি, মায়ং, ভুৰবন্ধা আৰু ভুৰাগাঁৱৰ 68খন জনজাতীয় গাঁৱত শিবিৰ মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আমজোঙাত আজি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দুধনৈ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। জিলাখনৰ ৰংজুলি, দুধনৈ, শ্ৰীসূৰ্যগিৰি, পাইকান, বালিজানা আৰু লক্ষীপুৰ উন্নয়নখণ্ডত অভিযানৰ কাৰ্যসূচী লোৱা হ'ব। দৰং জিলাতো আজি জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে। জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত উদ্বোধনী অনুষ্ঠানত উন্নয়ন আয়ুক্ত দেৱজিৎ বৰুৱাই কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। অভিযানৰ অধীনত স্বাস্থ্য, শিক্ষা, পুষ্টি, সামাজিক সুৰক্ষা, বিশুদ্ধ খোৱাপানীৰ যোগান, জীৱিকা সৃষ্টিৰ সুযোগ আদিত গুৰুত্ব আৰোপ কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আজি বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন কৰা হয়। বাক্সা জিলাৰ ছালবাৰীত ছালবাৰী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মানাহ সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে আৰু এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। এই অনুষ্ঠানত ছালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জগত চন্দ্ৰ বসুমতাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ উপসভাপতি উমেশ দৈমাৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাৰত শাখা সাহিত্য ভৱনত অসম সাহিত্য সভা আৰু বড়ো লেখক সংস্থাৰ উদ্যোগত বড়ো মাধ্যম দিৱসৰ সৈতে সংগতি ৰাখি কালিৰে পৰা দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে নিজৰ ভাষণত নানা ঘাট প্ৰতিঘাট অতিক্ৰমী বড়ো ভাষাই আজিৰ অৱস্থাত উপনীত হৈছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে ডঃ গোস্বামীয়ে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ চন্দ্ৰ বড়োৰ নামত সাহিত্য সভাই এটা বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত হাইস্কুল একান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয়। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰকল্পত আয়োজিত অনুষ্ঠানত 132গৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰা বিদ্যালয়সমূহৰ অধ্যক্ষসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা আৰু ভাৰতীয় সেৱাৰ বিষয়া দিগন্ত বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অভিনন্দন অনুষ্ঠানৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
3: মানে সদৌ অসম ছাত্ৰ সন্থাই এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰচনা কৰি এই পৰিৱেশটো গোটেই অসমত বিয়পাই দিয়াৰ এই প্ৰচেষ্টাইটো মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ ক'বলগীয়া এটাই যে তেওঁলোক আমাৰ আশাৰ ভাষা হওক আৰু ভাষাটোৰো আশা হওক। যিটো সময়ত আমি সকলোৱে পাতি আছো যে আমাৰ মাতৃভাষা শক্তিশালীভাৱে আগবাঢ়ি যাব লাগে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ সকলোৰে আশা। গতিকে আজি অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ক'ব খোজো মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ আশা যে মেধাৱী ছাত্ৰ ছাত্ৰীসকল আমাৰ আশাৰ ভাষা হওক আৰু আমাৰ ভাষাটোৰো আশা হওক।
2: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2026-27 শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ অন্তিম তাৰিখ 24 মে'লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত আজি পৰিষদৰ 1 নম্বৰ সংবদলৰ যুটীয়া সচিবে অধিসূচনা জাৰি কৰে। এই অনুসৰি 30 মে' পৰ্যন্ত বিদ্যালয়সমূহে পঞ্জীয়ন মাচুল জমা দিব পাৰিব। নিৰ্ধাৰিত সময়ত সকলো বিদ্যালয়ক ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। পৰৱৰ্তী সময়ত পঞ্জীয়নৰ সময় বৃদ্ধি কৰা নহ'ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত কৰ্তব্যৰত অৱস্থাত অকালতে প্ৰাণ হেৰুওৱা বজালীৰ কমল তালুকদাৰৰ শেষকৃত্য আজি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে পৰহি CRPFৰ কৰ্মৰত 47 বছৰীয়া জোৱানজনে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি কৰুণ মৃত্যু খাউটি লৈছিল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত 27 বছৰ কাল চাকৰি কৰি সেনা চৌনীতে শোকাবহভাৱে মৃত্যু খাউটি লোৱা কমল তালুকদাৰে মৃত্যুৰ সময়ত পিতৃ মাতৃ পন্নী দুটা পুত্ৰ সন্তান আৰু এগৰাকী ভাতৃক এৰি থৈ যায়। জোৱানজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। সন্ধিয়া আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনো আহক অৰুণিমা গোস্বামীৰ পৰা।
0: গুৱাহাটীৰ খানাপাৰাস্থিত ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি কেন্দ্ৰটোৰ নতুন আকৰ্ষণ অৰ্কিড আৰু কেকটাছ উদ্যানৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰতীয় উদ্ভিদ জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক তথা মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ আছিহু এ মাৱে এই নতুন উদ্যানখন মুকলি কৰে। উদ্বোধনী ভাষণত তেওঁ সংগ্ৰহালয়ৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি ইয়াক জীৱন্ত সংগ্ৰহালয় বুলি মন্তব্য কৰে। উদ্যান উদ্বোধনৰ পাছতে বিহু আৰু কপৌফুলৰ সম্পৰ্কক লৈ এটা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। দিনটোৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰাৰ লগতে সন্ধিয়া আকাশ পৰ্যবেক্ষণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ চহকী উদ্ভিদ সম্ভাৰ আৰু বৈজ্ঞানিক সজাগতা তথা ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ লোৱা হৈছে। ডোনাৰ মন্ত্ৰালয়ে উত্তৰ পূৰ্বাঞ্চলৰ এৰি ৰেচম বস্ত্ৰ আৰু ৰাজস্থানৰ কোটা দৰিয়া সূতাৰ সংমিশ্ৰণত নতুন বস্ত্ৰ উৎপাদন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত দুয়োবিধ বস্ত্ৰৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰিছে। এই সংক্ৰান্তত ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কালি ৰাজস্থানৰ কোটা জিলা প্ৰশাসনৰ মুৰববীৰ সৈতে আলোচনা কৰে। জাজুৰ নেতৃত্বৰ দলটোৱে শিপিনী হস্তশিল্পী আৰু ফেশ্বন ডিজাইনাৰসকলৰ সৈতেও এই বিষয়টোলৈ আলোচনা কৰে। এই আলোচনাত এৰি ৰেচমৰ সৈতে কোটা দৰিয়াৰ সংমিশ্ৰণেৰে উচ্চ মানসম্পন্ন আৰামদায়ক আৰু সুন্দৰ বস্ত্ৰ উৎপাদনৰ বিভিন্ন দিশ চালি জাৰি চোৱা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বস্ত্ৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সংহত দৃষ্টিভংগী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতি অনুসৰি বস্ত্ৰখণ্ডত এই সমন্বয় আৰু সাংস্কৃতিক সংমিশ্ৰণৰ অনবদ্য পদক্ষেপ লোৱা হৈছে। নলবাৰী জিলা শিক্ষা বিভাগে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা জিলাখনৰ 10খন উচ্চ মাধ্যমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমত শিক্ষাদানৰ সিদ্ধান্ত লৈছে। জিলাখনত 4 বছৰ পূৰ্বে ঐতিহাসিক গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল। বিদ্যালয়খনে আশানুৰূপ সফলতা লাভ কৰাৰ পাছত জিলাখনৰ 10খন বিদ্যালয় নতুনকৈ বাছনি কৰা হৈছে। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ বাবে সংশ্লিষ্ট বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা জাৰি কৰিছে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি HPV প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় জিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হয়। জৰাইৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। জিলাখনত মাৰ্চত আৰম্ভ হোৱা এই অভিযান অহা মাহলৈকে চলিব। অভিযানত জিলাখনৰ 14-15 বছৰ বয়সৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে। প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা 17,250 গৰাকী হিতাধিকাৰীৰ ভিতৰত এতিয়ালৈ 2,072 গৰাকী ছাত্ৰীক প্ৰতিষেধক দিয়া হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলৰ উপস্থিতিত কাইলৈ গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠক। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে ৰাজ্যত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক অভিযান আৰম্ভ। ৰাজ্যৰ বিভিন্ন জিলাত বড়ো সাহিত্য সভাৰ উদ্যোগত 64 সংখ্যক বড়ো মাধ্যম দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি।
4: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।